0: के जोंनो रोखनि हामजाकमा जिनि खातंमा पांदाव खनालाय थंग नरोखनि गय हरजाग रचापुंग रं के नरोखो कोंदुक लाइदि 0381232623 हकोंदुक नंबर आव हायखेबा आ दमुन हकोंदुक नंबर जराव हामियांनि थांगां के नरोखो रोखोंदुक लाइने तेकायसा चिनोनि कोंदुक नंबर अंका 9485007172 हकोंदुक नंबर आव गे फादि कोंदुक गसाखनाय कोंदुक स्वागतम नाय नाय हेलो हेलो
1: দা বিশুরাই ব্রিজেস ব্রিজুস ইনকা আয়া নানা সুয়াতি ই বাইবাকি সি এই আদা আয়া মনাইছো যে নমিতা বালা মালা বরং কে মনাইছো
0: দ হাম বাই কন্তু তে ক্রমা বাকে
1: হাম নিতে তারা নং উদো ম্যাডাম
0: আও হাং তো তঙ্গু রুকনি যে সারা চাপুনি রুচাপুন গনো হাম বাই আও মঙ্গা তাকো রাজু খনালাইনে বিনি খনা তাকো মনি রুচাপুন নাই গনা তঙ্কা কাং খনার নাই